0: তো ভালপাৰা পুৰি লবি ইটো লিখাখানটো ইনিগা হ'ব পাৰে মে কণ্টেইণ্ট এলাৰ্জেন নহয়লেবি লেক্টোজ ফ্ৰী গ্লুটেন ফ্ৰী খালোৱা গাঁৱতে নামিলা খানটো নাকি নিবি যোনখন লেক্টোজ ইনটলৰেণ্ট আছে তাইখন দুধ আৰু দুধ পৰা বনা চামান খান নাখাব লাগে আৰু গ্লুটেন ইনটলৰেণ্ট থকা খানটো আটা ময়দা খান নাখাব লাগে খালোৱা পৰা এলাৰ্জিক ৰিয়েকশ্যনছ বেছি হ'লে ডক্টৰৰ লগতে চাই লবি ইটো জানকাৰী দি আছে ফুড ছেফটি অথৰিটি নাগালেণ্ড
1: apom nanging hiv ko aids yati ba ko rada ba ek hajar anya thari thange cha hiv achamana ba ko hapo liro khamcho ba alanglang
2: ipa using ko hiv chingtang kara uchila yo ba angwa mate afrata ba ko aba mayurat uchitila proche thola ba nyemna yati re
1: atra aring maliba isana alimi kalapna
2: ipa using hi nagaland state aids control society ku mate sore
3: Anyang mitzirgo HIV disho AIDS jibdobu disho adnadobu yakzan kamchi ma yakchu yaktinge hode HIV tuksu kiro mitzirbo yo alim kumdo jicho
4: apwa phulimro employment amakha healthcare disho bubu bodoshimo bochin HIV tuksu kiro mitzirbo kya kinzungde alaki ju yakzan hode kumdo jicho
3: kinzung malaki lomi khlang isana sakamana
4: hayushak ju nagaland state AIDS control society hode hamba arjicho
5: WFM Dragoban
6: 103 MHz
5: News, music and entertainment
6: This is FM Dragoban
5: FM 103 MHz
7: Hello and welcome back once again, dear listeners. This is FM Dragoban at 103 MHz coming to life from the studios of Akashvani Kohima. This is your RJ Nizan here in the studio. And without any further ado, let's begin the show. This is your Good Morning Nagaland program.

Good morning, itu Agashwani Kohima. Pujur laga khobor puriya siim kongnongla. Pratham Mantri Narendra Modi logot Norway laga sabsi ucha saman, the Grand Cross of the Royal Norwegian Order of Merit to King Harald V pra ekta special ceremony Oslo di jakali rakigna 32nd International Honor do Indian PM pra tai laga 10 year somoy di paise. Award do PM Modi pra pangsta desh safar laga bhagye sapi 2 din Norway di ja somoy paise. Award do Norway laga sabsi ucha saman hoigina Norway laga Icha aru insan laga sivade, sobsi bal kam kuria laga pe chandi diase. Pratham Mantri Modi bra, His Majesty King Harald V aru Norway laga manukhan logot itu saman karni mun khushi janaise. Taibra award to India aru Norway majode historic friendship logoti dedicate kurigina, morum, vishwas aru India aru Norway laga manukhan majode affection thakia logoti tribute ase koise. PM Modi bra koise ke itu diato, India aru Norway majode bal জুরি থাকিয়া লাগা নিশান আছে আৰু আহি থাকিয়া সময়তি দছ দি আৰু কোলাবৰেশ্যন দি এইটোবোৰ গাইড কৰিব ইউনো মিনিষ্ট্ৰী ফৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন জ্যোতি ৰাতিয়া এম চিন্ধিয়াৰ পৰা এটা পাৰ্লিমেণ্টাৰী কনচাল্টেটিভ কমিটি মিটিংটো নৰ্থ ইষ্ট ৰিজন দি টুৰিজিমৰ ওপৰত চেয়াৰ কৰিছে এটা ছচিয়েল মিডিয়া পষ্ট দি শ্ৰী চিন্ধিয়াৰ পৰা কৈছে মিটিং পৰা ইণ্টিগ্ৰেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইউনিক ষ্টেট ৱাইজ থেমেটিক টুৰিজম চাৰ্কিটছ মাল্টি ষ্টেট ট্ৰেভেল পেকেজেছ পেকেজেছ আৰু ইউনিফাইড নৰ্থ ইষ্ট টুৰিজম ব্ৰেণ্ড মিলাই কিনে একদম মজবুত ৰোড মেপ ৰাখি বুলি চৰ্চা কৰিছে মিনিষ্ট্ৰীৰ প্ৰথম মন্ত্ৰী নৰেন্দ্ৰ মোদী লগা অষ্ট লক্ষ্মী ষ্টেজ কাণ্ড ইণ্ডিয়া লগা প্ৰিমিয়াৰ এক্সপেৰিয়েঞ্চিয়েল টুৰিজম ডেষ্টিনেশ্যন দি বদলি কৰি দিওঁ বুলি কমিটমেণ্টো দুবাৰ জনাই দিছে নাগালেণ্ড লগা মেম্বাৰ অফ পাৰ্লিমেণ্ট ইছ ফাংলন কন্যাক আৰু ইছ চেপুমৰ জামিৰ কানব্ৰা মিটিং দি যোগ লৈছে ছচিয়েল মিডিয়া পষ্ট দি এম পি কন্যাক পৰা মিটিংটো ভাল আৰু ধ্যান ৰাখিয়া আৰু মানুহান লোকতি চাতিয়া স্বপ্নৰ পৰা গাইড কৰি ৰাখিছে কৈছে তাৰ পৰা কৈছে কি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগা লিডাৰশ্বিপ নিচিদি আৰু তাইৰ পৰা নৰ্থ ইষ্ট কাৰণে হোতাই ভাৱনা ৰাখিয়া কাৰণে ৰিজনটো খালী কোঠাদি নহয় কিন্তু কামৰাত নাৰুকি কেনা পাৰহাই যা দেখি আছে এম পি কন্যাক পৰা ইউনিয়ন মিনিষ্টাৰ জ্যোতি ৰাতিয়া সিন্ধিয়া আৰু ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট সুকান্ত মজুমদাৰৰ গোটেই কাম কাণ জল্দি উঠাই দিয়া আৰু অষ্ট লক্ষ্মী ষ্টেজ কাণ লগা উন্নতিকৰণী কমিটমেণ্ট ৰাখি আদি মন খুচি জনাইছে নাগালেণ্ড চীফ ছেক্ৰেটাৰী চেণ্টিয়াঙৰ এমজেন বা জাকালি ডিমাপুৰ আৰু ইষ্ট ডিমাপুৰ দি বাৰ বাণী পৰা দুখ খোৱা আৰু দুখ হবলৈ জাগা কাণ দি যায় কেনা মনচুন ছিজন হবলৈ আঁকি চাই আছে তাই লগতে অফিচিয়েলছ কাণ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু লাইন ডিপাৰ্টমেণ্টছ কাণ যায় কিনা চীফ ছেক্ৰেটাৰী বা খাতৰা হবলৈ জাগা কান্দি নাগাৰ্জন পুলিচ পইণ্ট বৰ্মা কেম্প ছানৰাইজ কলনী আৰু নিউ ফিল্ড চেক গেট কাণ চাই আছে এটা ৰিভিউ মিটিং সময় দি শ্ৰী এম জেন বা ছলিড ৱেষ্ট মেনেজমেণ্ট জৰুৰী হিচাপে চুদাৰ কৰিবলৈ নালা কাণ ঠিক ৰাখিবলৈ আৰু ইণ্টাৰ ডিপাৰ্টমেণ্টেল মিলমিলা পৰা আৰ্বান পাৰ পানীৰ লগতে চামনা কৰিবলৈ দৰকাৰ জনাইছে তাৰ পৰা প্লাষ্টিক ছাপৰাৰ পৰা নালা বন্ধ কৰি দিয়াৰ ওপৰত চিন্তা জনাই দিছে আৰু অথৰিটিছ লগতে চব নালা কাণ দি ষ্ট্ৰেইনাৰ্ছ ৰাখিবলৈ আৰু ঘৰ কাণ দি ছাপৰা কাণ বায়'ডিগ্ৰেডেবল আৰু নন ডিগ্ৰেডেবল কেটেগৰিজ দি ভাগ কৰি ৰাখিবলৈ জনাই দিছে চীফ ছেক্ৰেটাৰী বা মানুহখন লগতে ভাগ লবলৈ মিউনিচিপেল ৰিচৰ্চেছ কাণ হুচিয়াৰভাৱে চলাবলৈ আৰু চেনিটেশ্যন আৰু এনভাইৰমেণ্টেল জিম্মেদাৰ দি জাননী পঢ়াই দিবলৈ জনাইছে আৰু ষ্টেট হাব ফৰ এম্পাৱাৰমেণ্ট অফ ৱিমেন পৰা মিছন শক্তি ছচিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে যদি এটা ষ্টেট লেভেল কনচাল্টেটিভ মিটিং আৰু ট্ৰেইনিং প্ৰগ্ৰামটো ডিষ্ট্ৰিক্ট ফাংচনাৰিজ কাৰণে এছ আই আৰ ডি অডিটৰিয়াম কহিমাদি জাগালি ৰাখিছে প্ৰগ্ৰাম পৰা নাগালেণ্ডে মহিলা আৰু চাইল্ড ৱেলফেয়াৰ স্কিমছ কাণ মিলাই কিনে ভাল পৰা ইমপ্লিমেণ্ট কৰিয়া তাকত কৰি দিবলৈ দৰকাৰ ৰাখিছে প্ৰগ্ৰাম ডে কথা কৰি ছেক্ৰেটাৰী আৰু মিছন ডাইৰেক্টৰ মিছন শক্তি ইং চিং কমলা পৰা ডাঙৰ কামিয়াবে শাকি ওৱান অফ চেণ্টিষ্ট আৰু ইটো খান ছয়টা নতুন বনাই দিয়া ডিষ্ট্ৰিক্ট চিৰাকিয়া আৰু ফাইনেন্সিয়েল ষ্টেচেঞ্চো 6,800 ওপৰ বেনিফিচিয়াৰিজ লগতে পি এম এম ভি ৱাই নিচিদে 2025-26 ফাইনেন্সিয়েল চাল সময় দিছে ছেক্ৰেটাৰী আৰু এ এইচ ইউ ডি ছচিয়েল ৱেলফেয়াৰ লিমাৱা পংজামিয়াৰ পৰা ডিপাৰ্টমেণ্টছ মাজেদি মিলাই কিনে মহিলা আৰু বাচ্চা খান লগতে ছাৰ্ভিচেছ ভাল বা দিবলৈ দৰকাৰ জনাইছে আৰু এইটো লগত আজি ফুজুৰ লগা খবৰ ইমান ডিচেছ কৰি আছে শুনি থাকিবি চামচাত বাজি দাস মানে নাগামিজ খবৰ আনি দিবলৈ আছে

এইটো আকাশবাণী এফ এম ট্ৰেক অভেন 110 মেগাহৰ্টজ শুনি থকা সববিলাক এতিয়া সময়তে আকোৱালি দি আছে ৰেল টাইমতে ট্ৰেফিক আপডেট। মনখোলাৰ পৰা লৈ কিনে পিএইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে ভাৰী ট্ৰেফিক দেখাই আছে, কিন্তু ছাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলগ ৰাস্তা ল'বলৈ কাৰণে আপোনাৰ খান ইচ্ছা আছে কৰিলে মানে ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনী। পিএইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তাৰে নৰ্থ বাউণ্ড চাইছে কৰিলে মানে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু মাজতে আছে। হলিবি ছাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মন খান ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইলছ ৰোড, টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তাটো বি নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, কিন্তু ছাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মন খান ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট। ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু ছাউথ বাউণ্ড দুয়োটাতে বি হালকা হালকা ট্ৰেফিক দেখাই আছে। হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তাটো বি নৰ্থ বাউণ্ড আৰু ছাউথ বাউণ্ড দুয়োটা দুয়োটাতো বি হালকা হালকা ট্ৰেফিক দেখাই দি আছে। এইটো থাকিছে ৰেল টাইমতে ট্ৰেফিক আপডেট। শুনি থকা সববিলাক আপোনাৰ খান ৰেল টাইমতে ট্ৰেফিক আপডেট আকৌ শুনিবলৈ পাব 3:00 বজাত।

Well, detecta message ako hai na se pagajan para sunita basamatri he likhi ase. Hello my dear sir, ji moi laga aji sms kile puranai moi aji bishi busy thaki se sir iti hai ghorte jabo aro ghumai thakim. Okay bye sir ji, good night koi gina likhi ase. Well thank you so much sunita, and yes of course ghor jaina aram se ghumabi apni bhi tatu apna kam khatam hoise to karne aram kuribi aro yes of course a very good night and see you later, that is see you again. আপনি কি আকৌ লগ কৰিব মানে গানা শুনিয়া তেন্তে এণ্ড লিষ্টনাৰ্ছ কাৰণ এতিয়া লাষ্ট গানা বজাবলৈ টাইম হৈছে, সেইটো কাৰণে লাষ্ট গানা শুনিব নেহা কাকাৰ আৰু টনি কাকাৰ লগা ৱাস্তে আছে। ফিল্ম আছে এক পাহিলী লীলা আৰু এইটো গীত লগতে প্ৰগ্ৰাম বি শেষ কৰি হ'ব, কিন্তু সময় 10 বাজি হোৱালৈকে এফ এম ট্ৰেক অপানটো বন্ধ কৰি দিয়া হ'ব আৰু অহা কালি পূজোৰ আকৌ 6 বাজিৰ পৰা চুৰু কৰি হ'ব। চ' উইচিং ইউ অল ওৱান্স এগেইন এ ভেৰি গুড evening and also a very good night.